অমনা হাত নেমেলো আমি বুলৈ ঢোল আকাশৰ মণি দি হাত নেমেলো আনি বুলৈ দূৰ আকাশৰ মণি দি মোৰ মন হাকুতি লগাই পাৰিম সেই পূৰ্ণিমাৰ।